0: আৰু আৰু গোটেই কথা দাদা দেখ আমি যেনে যদি আমি পামা বেলে নিগে
1: ই
0: যেন খৰচী খত
1: আমাৰ
0: চাষী ভাই মানে মনে বি নিগে
1: মানে
0: গোদেই কৰি ৰখি দিছে গোটেই গোটেই জাগানে
1: সেইটাই
0: পাৰো পৰ্যন্ত আনিকৰি আমি আমাৰ জমিৰে নিগে
1: বিচি
0: দেৱাৰ কথা
1: বৰ্ষা
0: হেবাৰ আগৰু
1: এটা তো কেতনে কেতে মুখ্য কবাৰ যে ভাই
0: হয়
1: কথা তো কেতনে কেতে অছে যে সমিয়া বিচাৰে
0: হয় দাদা সমিয়ার কাহকে টাকবা কে
1: হয়
0: বেলে জিমা বলুছ
1: হ জিমা ন ভাই
0: জোহার দাদা
1: জোহার ভাই জোহার